0: পাঁচোখন মহাদেশ ৰঙে ৰঙা, ৰঙে ৰঙা, মেলা মেলা হাত, মেলা মেলা হাত, মিলাই দিয়া মিলাই দিয়া, জগতখনেই জগতখনেই হওক হাঁহি ৰঙা। ফিৰছে একবাৰ, আজি মন ৰঙা হ'ল পন ৰঙা, পাঁচোখন মহাদেশ ৰঙে ৰঙা, লিখা হে, মেলা মেলা হাত, মিলাই দিয়া জগতখনেই হওক হাঁহি ৰঙা, লিখা হে, কিয়া লিখা, পঢ়ি এইটো,
1: মেলা মেলা হাত মিলাই দিয়া জগতখনেই হওক হাঁহি ৰঙা।
0: বহুত আচ্ছা, অভান্তৰা শুরু কিজিয়ে, ব্ৰহ্মপুত্ৰত মাৰিলো বুৰ, ব্ৰহ্মপুত্ৰত মাৰিলো বুৰ, কিয়া লিখা, ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰত মাৰিলো বুৰ, মিচিচিপি কিমাননো দূৰ, মিচিচিপি কিমাননো দূৰ, গংগা ভলগা কি হোৱাং হো, বলিয়ে, গংগা ভলগা কি হোৱাং হো, ভাঙা ভাঙা ভাঙা ভাঙা, ভেটা ভাঙা ভাঙা ভাঙা, ভেটা ভাঙা, ব্ৰহ্মপুত্ৰত মাৰিলো বুৰ, মিচিচিপি কিয়া লিখা হয়, কিমাননো দূৰ, ঠিক হে, ভেটা ভাঙা, বহুত আচ্ছা, উসকে বাদ লিখিয়ে সংসারী, কোলা বগা কোলা বগা, কোলা বগা হালধিয়া, সেয়া গাৰহে বৰণ, উপৰুৱা, কোলা বগা হালধীয়া, কোলা বগা হালধীয়া, সেয়া গাৰহে বৰণ, উপৰুৱা, তেজৰ ৰঙে, তেজৰ ৰঙে ক'ত দেখিছা, ক'ত দেখিছা,
1: ক'ত দেখিছা,
0: বেলেগ বেলেগ,
1: বেলেগ
0: বেলেগ বৰণ লোৱা,
1: বৰণ
0: লোৱা, বৰণ লোৱা, বগা ক'লা বগা হালধীয়া, সেয়া গাৰহে বৰণ, উপৰুৱা, ঠিক আছে, তেজৰ ৰঙে, তেজৰ ৰঙে ক'ত দেখিছা, বেলেগ বেলেগ বৰণ লোৱা, এই পৃথিৱী, পৃথিৱী, এই পৃথিৱী, বি বি পৃথিৱী, আমাৰ এই ঘৰ, আমাৰ এই ঘৰ,
1: আমাৰ এই ঘৰ,
0: নাই যে নাই তাত,
1: নাই যে
0: নাই তাত,
1: নাই যে নাই তাত,
0: তাত আপোন পৰ,
1: আপোন
0: পৰ, আপোন পৰ, কিয়া লিখা হয়, এই পৃথিৱী,
1: আমাৰ এই ঘৰ, নাই যে নাই তাত,
0: আপোন পৰ, ঠিক আছে, আমি সৰুবোৰ,
1: আমি
0: আমি সৰুবোৰ,
1: আমি সৰুবোৰ,
0: তাৰেই পোহৰ,
1: তাৰেই পোহৰ,
0: তাৰেই পোহৰ,
1: তাৰেই পোহৰ,
0: ৰঙীয়াল ৰ'দ, ৰঙীয়াল ৰ'দ,
1: ৰঙী